0: योगा खालामी आं नोंथां
1: एक्चुअलि आब बुझी ना थे आगे जो सैमाना योगा माने तम योगा माने चीनी सकबाई चीनी हामा तीन खा बान सक मान कानेक्ट खाई मानी जिको समय जंगाई जोाजोग खाई कहेंगे अब नो जोग जोाजोग अभिजोग अनुजोग अब हाई तो जब जंग योगा खाओ सकबा योगा खाओ जो टाम खाई जो जेको एक पोजिशन जेमन योगा जे फादर जे पतंजलि बसाओ जे स्थिरम सुखम आसनम जेको अवस्थाओ न एकदम स्थिर के आचुगिनाई निने वानसमा बाई निने हामान कानेक्ट खाई कहेंगे आबन योगा तो काजे आबन खाइना बगे एमन जे बयस अंखाइंके बा उमर अंखाइंके खलाइमियानिया योगा जे कोनो बयस स्टार्ट खाइमानो आर जखन चंग योगा स्टार्ट खायो चीनी एजिंग प्रोसेस स्लोंग थांगो माने जे रमदी बड़ खड़क सा 50 इयर्स एकदम बुको रख हई थांगा बा टू माच एजिंग नि माने साइन एंड सिम्टम जखा किंतु जे बारो योगा खायो ब किसाले फेर नाई ब सेम जिनिस हय तो बिनि 60-65 नुक जागे नाई
0: उमर गबांग फानो तो फानो बिनि जे उमर किसाके नुक नाई योगा खालाय
1: तंग यांग तंग नाई ब अनेक किछु
0: अब भाई के संभव बुतुखे खालाय
1: अब भाई के संभव कारण योगा व अष्टांग योगा तंग यम नियम प्राणायाम आसना प्रत्याहार ध्यान धारणा समाधि अब जब चंग दुईटा याकुंग हिमो तो योगा नि आमाय आठटा याकुंग दं चंग जब समाधि खायो चीनी थॉट प्रोसेस एकदम स्टील थांगो माने थॉटलेस प्रोसेस इनके चीनी बॉडी एंड माइंड एंड इंटेलेक्ट जतन रेस्ट मानो तो जब चंग रेस्ट मानो जंग बेसि फ्रेश फील खायो तब साल आधा घंटा एक घंटा जो जो प्रैक्टिस खाए हाँ के जो जो दस बस बीस बस त्रिस बस अब एक संगे अनेक बस मिले ना कम था एजिंग प्रसेस ते जेहेतु जो डीप रेस्ट मान चीनी हिलिंग का हामंग शरीर जे रोग रोग टोग मानी दाँतर हामी था एम ना योगा खाया के मानने सुस्थ तंग योगा खाइब सुस्थ तंग योगा खाइब सुस्थ तंग कितु योगा खाई कहें जो जिसपन बीमारी दी चीनी सागर डिसकम्फर्ट फील खाई दी अब दातिनो हामी था स्पीडी रिकवरी
0: जे सब बेमारफा दातिनो हामी था चीनी कैसा वन संग योगा माने नबा मुद्रा दंग बैसा कंकय खालायना नांगौ एमने चक्रासन के कंकय खालायना खालायना नांगौ गोबा बनि दाल विदाल बिनि मुद्रा दं उमर उमा बाय बाक्सा बाक्सा आफ्रु तो हाइसे साक्रब साक्रा बुं दं खालायदामान
1: एक्चुअली ट्रेडिशनल योगा वो फ्लेक्सिबिलिटी जेटा नंग सामानी जे ककई शरीर ककई सनाम मान शरीर एकदम टोटाली दुमरा मुचरा फेने फोनगई मान अब जस्ट एक मिथ ट्रेडिशनल योगा वो आम हाई कुनु किछु सिजा करी जेदिनी बसाक न 100% बैंड खाइमांग हांगे माने ककई खलाइमांग हांगे ने योगा आम हाया योगा एक्चुअली चीनी थॉट प्रोसेस चीनी वांचंग मानी फ्लेक्सिबिलिटी से जेमन अनेक बड़क दंग जे जली खाएंगे बा किरी खाएंगे एकदम बिनी खाकरा कंग दं तो योगा माने का निनी बखा निनी वांचंग मान फ्लेक्सिबल खाई मानी तार पर से बॉडी नि क्षेत्र आबुनी इफेक्ट दंग जे निनी मेंटालिटी जखन फ्लेक्सिबल गान अनेक किछु न एक्सेप्टेंस खाई मानन आ समय निनी बॉडी बॉय ऑटोमेटिकली फ्लेक्सिबल थंग जखन चंग प्रैक्टिस खाई कहेंगे
0: प्रैक्टिस खाला के अंक अब तर तर के खाला मन तुम उमर उमर रंगजाग्रब खालायना हांगांके अब हाया जे निनि बडी नो नों मुभ खालायनाय खालायना नांगौ अब हाया बा बरबो बिसना तंगै रबु दा खालायमोन चेर आसो
1: डेफिनेटली डेफिनेटली खायमानो चिनि एक्चुअली जों जखन योगा खायो बुइनो बुइनो जखन जोंनो जे बेसे कङै मानो बा बेसे फेहलि मानो के जों बाबियो जे बत योगा खायमोन आं त खालायमिया एक्चुअली आब हाया माने योगा खायमोन आब बुइबाय कम्पिटिशन या नों तिनि रामदि बाचायनाय 30 degree बेन्ड नोंखा खाना 45 degree बेन्ड नों मांखा नेक्स्ट डे तों ताकिसा डिग्री बेन्ड नोंङै मांखा माने कङै मांखा निजिनि निजे बायसे आब नों बसे जराते योगा खालाय आबो नायजागो बुइताम खे खालाय आबो बाया कारण जों समय जे समय योगा खालायो चिनि एटेंशन माने बखा रमानी जागांखा चिनि हामाव তাই চিনি বডি ও তো যে সময় চাই যোগা খায় মোস্ট অফ দ্য পিপল মানে অনেক বড় তাম খালি টিভি নাই নাই যোগা খায় বা মোবাইল নাই নাই ল্যাপটপ নাই যোগা খায় একচুয়ালি নং যখন অন্য কেবল নাই নাই যোগা খাকে নং আবরক বেশি কানেক্ট দো কিন্তু ভেয়ার এস ট্রাডিশনাল যোগাও তাম নং যে সময় কোনো আসন খাই নাই বা প্রাণায়াম খাই নাই নিনি মকল মুকুমাই নাই নিনি নিজে নি লাংমা বাই নিনি নিজে নি বসাক বাই নং নিজে না কানেক্ট মা খাই নাই তো অম হাইকে যদি যে যোগা খাইকে হাইকে গ্রেজুয়ালি খুব দাঁতি না চিনি ফ্লেক্সিবিলিটি বাড়ি থাঙ চিনি চং তেব মানে তাকে সা মেন্টাল স্ট্রেংথ ফিজিক্যাল স্ট্রেংথ ফাইও চিনি ইমিউনিটি মানে বাইরে নি মানি বাই ফাইট খাইয়া নি চিনি বসাগ অনেক ক্ষমতা তঙ আ ক্ষমতা রক বাড়িব তো যোগা একচুয়ালি অনেক বড় যোগা মানে বুঝে যে ব্যায়াম যোগা ব্যায়াম ইয়া যোগা ও অনেক কিছু তঙ্গ যেমন অষ্টাঙ্গ যোগা যেটা শাখা ওর যেমন ইয়াম নিয়ম ইয়াম নিয়ম মানে কিছু নিয়ম চ সোসাইটি নিয় মেনটেন খাই তঙ যেমন বুইনি মানে খগিয়া বুইন হামিয়া সায়া আবাই সোসাইটি কিছু নিয়ম ফলো খাই নাই প্লাস কিছু নিয়ম তঙ নিজের উপর যেমন চ ফুঙাই বা চাখাই কেন ব্রাশ খাইও আবার নিজের উপর নিয়ম তব কি ইয়াম নিয়ম এরপরে তঙ প্রত্যাহার তো কিছু কিছু জিনিস না চ বাদরানা নাও যেমন অতিরিক্ত মশলা গান মুই চামানি তারপরে মাছ মাংস বেশি চামানি ননভেজ বেশি চামানি আবন আবনে থেকে নিজের কিছু উইড্র খাই নাঙ্গ আবনে প্রত্যাহার তারপরে তঙ্গ প্রাণায়াম যেটা ব্রিদিং এক্সারসাইজ হামা স্লোকে রহরি নাই তাইসে হামা না সামানি তারপরে অনেক সময় অনেক বড় কিসা হামানো থাকিব তন তারপরে তাইসে ব্রিথ আউট খায় তারপরে এরপরে তঙ্গ নিনি প্রাণায়াম কিছু মুদ্রা তং নাই তারপরে এরপরে আসন তং নাই আসন মানে যেখানে চিনি ইয়াক ইয়াকুং কিছু সা ডিফারেন্ট ডিফারেন্ট পজিশনে বেড়াই নাই বাথাক মানে কিছুক্ষণ বাথাক বাথাকি নাই বসাক রং ইয়াকুং রং বিভিন্ন আসন তুবু মানে এরপরে তং নাই ধ্যান ধ্যান মানে যে কোনো একটা জিনিস মানে মানেই বা যে কোনো চিনি শরীরে কোনো একটা মানে এনার্জি সেন্টার বা হায়ার কোনো স্পিরিচুয়াল এনার্জি সেন্টারও চং চিনি অ্যাটেনশনের মানে এরপরে ধারণা ধারণা মানে রমদি অনেক বড় ধ্যান খাইমিয়া বিনি বখা দাঁতে না এদিক সেদিক ছুটিও তারপরে আর বড় নিবা একটা ধারণা মানে তুই নাই ধারণা মানে কোনো একটা থটস তুই আছো না নাও যেমন অনেক বড় হিন্দু রক্তাম খেলায় মানে চ্যান্টিং খাইও তারপরে অনেক সময় ক্যাথলিক ক্রিশ্চিয়ানিটিও মালা মানে কাউন্ট খাইও তারপরে অনেক বড় কোনো একটা পার্টিকুলার একটা শব্দ তুই নাই আ শব্দ না বারবার রিপিট খাইও আমরা স্মরণ তো আমাকে স্মরণ খাইও তো আমাকে যে কোনো একটা জিনিস না জিনিস খা বারবার বারবার ফোকাস খাইমিনে আমার কিন্তু ধারণা ধারণা নি নেক্সট স্টেজ যে সময় চ প্রাণায়াম আসন খাইমানি পড়ে ধ্যান ধারণা নি পড়ে লাস্ট যে স্টেজ তঙ আপনার হেন সমাধি সমাধি খা চিনি থটলেস মানে স্টেট অফ মাইন্ড যে জাগ চিনি কায়ন কোনো থটস ফাইয়া চিং ব্যবং খানাই তো নাই মানে বাইরে নিয়ে অনেক আওয়াজ টাওয়াজ খানা নাই কিন্তু আর বেশি কোনো মানে ডিপ ইনসাইড নেই অনেক বেশি কুল অ্যান্ড খুব পিসফুল ফিল খাই নাই তো যোগানি উদ্দেশ্য ন সমাধিও থানানি কিন্তু অনেক বড় তাম খেলায় যোগানি নামে ফ্লেক্সিবিলিটি ফুনুগ তারপরে ইয়াকুং মানে অনেক ইয়াকুনি ফ্লেক্সিবিলিটি বডি নি ফ্লেক্সিবিলিটি তারপরে চিনি স্পাইনাল কর্ড যেটা চং সিঙ্ক রাখি ন তো আবন মানে ককই মকইকে ফুনুং নানি আব অ্যাকচুয়ালি যোগানি জাস্ট একটা চিকুন সা পার্টস যেটা
0: চিকুন সা পার্ট মেইন পার্ট কাকে বিশিং সে চিনি বিশৃঙ্গ সে যে ফ্লেক্সিবিলিটি তুমনা নাঙ্গো খা বিশৃঙ্গ অবশ্যই কথা রঙা নাঙ্গো
1: চিনি মেইন উদ্দেশ্য খা ধ্যান ধারণা সমাধি ওথানানি আর ধ্যান ধারণা সমাধি ওথানানি বাগে চিনি মানে মেন্টাল স্টেট স্টেবল না নাঙ্গাই চিনি শরীর ব্যালেন্স তোনা নাঙ্গাই আপনি বাগে আসন প্রাণায়াম প্রত্যাহার খাইনাই ধীরে ধীরে সমাধি ওথানানি আবনো যোগানি উদ্দেশ্য